0: singarjinta torjika kapka dajik shikoma namga jemje denji khatanda ne yang kada shejin ya dorji tarchu demo
1: demo ndo zaba
0: demo yin lensana shinu gapsa she
1: ama ya
0: ri dina tenin galen tsena dar tan kishi unu ga da kai gi zna chqo jotun zna chqo da ina ngar jin tan de ga jikshi loma nam gan jin jin chq tan dare la da tsum hi se tar de ren jin na chu da thor ji gni na ni war dina ngar jin da jin na jin jin den chq tan da na yang ji gen ji nyam jog she go sa da man ta de yo ga dina ti chi de ren galen tsen da ji de da tang da jigshig loma namga da lang kudran da stokot jay lakbar da yinjina lar tong rana stokot jay jik nyam jok shay gosa kandag yon yin handi korni tsangma kabda zgin na
1: o re re re tandi da tonga len tsanggan di da gandu jil lang tsanggan jina wa cheta yon daga chugun tor jik dimi tal da parang da gandu yon kabda zgin tiki tona ngindi kabda yi kuti kawanda zaba ngindi kanga da stokma sanaw na chinga sa dar jigo
0: o ya
1: Tandi Fomaina, Taran Gazon Susu, Tayon Tangi Tandi Torjikoni, Tamani Sazermo.
0: Nazi?
1: Tetana Tandi Kaftokan Nidal Homazo Kurzug, Tachi Yamjogisa, no so, and Tazugundi Longkura Tokotikawa, Talonkundim Si Shikotikawa, and Tashirina, Tandi Jikitsundi, Hung, Titsovchik Tomuskan Kande, Tabri Gumo. Tetabri Mayana Tachu Karton Teran, Tandi. Kartondagin sonner dal hopta di homa susuga jira azug soin chi sonin de mono tsyeong manga shon jok jigen sangada narak ko azug di ti tsul chi ko mena ta ta kun chi tab di chi ri jira ndo susu kanon na arang ge jira ndo sara gara ta ka chuk meno de pro jira soin chi ko no dino tsun de yong manga shon gok
0: ari
1: de to na da ngin de ta la ta azug dal hopta gen di homa susuga azug long kur ken dim si dan dim dik ken dim si ra Tentuan itu juga cemerlang kerja agon ini, mana tu lok. Tetapi nanti tisuh cikin mana lama langgut ikawa itu kita kiri na, tadi lah tolong kerjalah nanti, soalnya cukup cemerlang soalnya. Tadi foto jira susu ke, lam dah mana, demka yang terlebih tu. Tadi hasil itu juga lam, tadi solo mana cukup, cukup di cipta lamena. Tadi harus itu lam di, demka ikut satu, tadi langgut itu senyoni. Azukan jemrikin di. Tanya topa gara lam ni di kondomi kusaga lam tina shina ta yontak kandem kariyes tishir kyo chug dal homa su su ga chimtsang rarang ga longkur kur ko tikawa ya ta chimdok ka longkur kur injo tikawa ya nga si ga zu ga tan dum ni topa ga kondum shi pi lam na ta yona thorji homa hoshi ka ta mersi ka lam te su dem ju ta yon hachan ga su ga ta mai na ta zu ga thorji ka kam de ta longkur shi ga jetsal hachan mani тахшир ди анчни ата чимдык кын кукорна ён чимдык кын нана ён зуг атан дэндрик ди дэюк дигэти хачам гэсэ гонэр динтэ чон тоно екмен ут дэ зуг чирк ён ди тончна тончир кылам ти чиса чамени тмо ён тончир кылам ди наши кон хачам гма зуг ди гэн сэн гэта лон курнда ён коржик тонцэтэн ди чон язг кон коржик чину куга ата лам кхона а тэмчо зуг лон кур кылам ма хичри ата зуг лам жамба такыр кон коржик кылам ते सोलम सोलम से गुका सोलम दे जो ताकर कर गर्जा जो गजी लम करज वचिना दा तान दी वंदन होमा जो गिरा ग ति छक तर जिक द छक मेन दिनो सन देन कर सोते र तले दे से गोनर छि छप छिनी आत्म दे
0: ध्यान
1: से ना तन जो नो जो छिम छक लम कर द यो थोर जिक लम नि सोसो ग लम दम नि तान फोर्टन कोर्दम जों दले यो लम सो ग लम द बको नो दिनो सलो ग ता छम द ग कन तोना ता रिमा थोमा त फ्या त नि ता त नि азуг сетэл уухт гүн ялан курт бүлтэр талам кан юдал тэм хурдмы вэчилчи дий ни цандрка равина чимдгрыкага ота мепэр зучу према хома вжгтми нирон нирт аталам ни тэнин жужу тэмчо тан джимжик ди ламди
0: ལྷག་པར་དེན་ ཇམ་ཅི་དེན་ཅི་ཁ་ཐལ་ཟུང་ནུ་གིན་དེ་ཁི་གི་དལ་དེན་ཇམ་ཅི་དེ་གི་ལམ་ཚ་སོང་ཤིན་ནུ་གི་ཚལ་དེ་ག་ཚང་མ་ཡིན་ན་ཅམ་དགའ་ན་རེ་ཨོ་ནུ་ཅེན་གི་ཅམ་དགའ་ན་པ་གི་ཡང་ཤི་གི་ཅི་གི་ཉམ་ཇོག་ཤེ་གོ་ནི་དམོ་ར་ཨ་ད་ཅི་གོ་ནི་ཤ་གོ་ནུ་ལོ་མ་ཏོང་ཆ་རི་གི་ཨ་ཅི་ཤོ་གོ་ན་ཅམ་དགའ་ད་པ་ཅི་ཆེ་བལ་དོ་ནུ་དམོ་ 뜨근한 센터 시기 요늘에 대신가 참성 어린이다 로마식